নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 11 দিন, 1948 শকাব্দৰ 5 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 26 তাৰিখ। এতিয়া সময় পোৱা 5:33:45 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত ডিটি ৰুমত আছে সুশান্ত দত্ত, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিপুল কলিতা, আৰু ষ্টুডিঅত আছো মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত অনন্ত ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ভৱানী ডেকাৰ কণ্ঠৰ লোকগীত, উমাকান্ত বৈৰাগী আৰু সংগীৰবিন্দৰ কণ্ঠৰ টোকাৰী গীত, নলিনী মহন্ত আৰু সংগীৰবিন্দৰ কণ্ঠৰ নাম আৰু চন্দনা দাসৰ কণ্ঠৰ ভজন শুনিলে।

আমাৰ এই অধিৱেশনৰে পুৱা 6:15 সংগীতা দাসৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 হৃদয়চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীত শুনিবলৈ পাব, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীতত দেৱজানী দাস, অতুল মেধি, দীপশিখা দত্ত, মৃণাল শৰ্মা আৰু শান্তনা বৰুৱাৰ কণ্ঠগীত শুনিবলৈ পাব।

দিনৰ 12:10 সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত গীত আপনা ধন পড়াই এক হি ফিল্ম কে গীত ভোলে বিচরে গীত আর গুঞ্জন বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনবোৰ অনুষ্ঠান সমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 দেজি ডেকাৰ কণ্ঠৰ লোকগীত, 6:30 ৰাজশ্ৰী বৰুৱাৰ কণ্ঠৰ গজল, 7:20 এখনেই আলেখ্য জতুৱা ঠাঁচৰ সাঁচত। আগবঢ়াব প্ৰাঞ্জী প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে। 7:50 একক ছবিৰ গীত শুনিবলৈ পাব। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত হেম হাজৰিকাৰ চেতাৰ বাদন ৰাগ মালকোচ। এয়া আছিল আজিৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে।

বিয়লি 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাহ শ্ৰমিক এই বিষয়ে মনালিছা তাঁতীৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ে এটি আলোচনা। ইয়াত ভাগ ল'ব ডক্টৰ মানসী পৰি হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই। আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ। লগতে আছে খেলৰ বাতৰি। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:20 ফোন ইন কল্পতৰু। 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক পুনাৰাম কলিতা। আধৰুতা আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 12:30 আইদৰু বুলনিত ফোন ইন লাইভত যোগাভ্যাসাৰে সৌন্দৰ্য চৰ্চা এই বিষয়ে যোগ প্ৰশিক্ষক দীপিকা কলিতাৰ সৈতে কথা পাতিব পৰিণীতা শইকীয়াই। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো সংগীতা দাসৰ কণ্ঠৰ ভজন।

সংগীতা দাসৰ কণ্ঠৰ ভজন্তি শুনিলে। এতিয়া শুনাবলৈ লৈছো হিতেশ দাসৰ কণ্ঠৰ লোকগীত।

দুটি লোকগীত শুনিলে হৃদেশদাসৰ কণ্ঠত। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু ভূপেন্দ্ৰৰ কণ্ঠত পৰিচয় ছবিখনৰ এটি গীত, গুলজাৰৰ গীতৰ কথা আৰু সংগীত আৰ ডি বৰ্মনৰ।

পৰিচয় ছবিখনৰ গীতটি শুনিলে। এইবাৰ শুনোৱা হওক আৰ ডি বৰ্মনৰ সংগীত আৰু গুলজাৰৰ গীতৰ কথাৰে লতা মংগেশকাৰ আৰু ভূপিন্দৰৰ কণ্ঠত কিনাৰা ছবিখনৰ এটি গীত।

কিনাৰা ছবিখনৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো শৈলেন্দ্ৰৰ গীতৰ কথা, শংকৰ জয়কিষণৰ সংগীত আৰু মহম্মদ ৰফিৰ কণ্ঠত ব্ৰহ্মচাৰী ছবিখনৰ এটি গীত।

মধুবন অনুষ্ঠানটিত এইবাৰ শুনো আহক হসৰত জয়পুৰীৰ গীতৰ কথা, শংকৰ জয়কিষণৰ সংগীত আৰু মহম্মদ ৰফিৰ কণ্ঠত তুমছে আচ্ছা কোন হে ছবিখনৰ এই গীতটি।

0: मुझे।
1: গীতটি প্ৰচাৰত আমাৰ কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুঃখিত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত নাগিন ছবিখনৰ এটি গীত। গীতৰ কথা ৰাজেন্দ্ৰ কৃষ্ণৰ আৰু সংগীত হেমন্ত কুমাৰৰ।

নাগিন ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মুকেশ আৰু লতা মংগেশকাৰৰ কণ্ঠত মধুমতী ছবিখনৰ এটি গীত। শৈলেন্দ্ৰৰ গীতৰ কথা আৰু সংগীত সলিল চৌধুৰীৰ।

মধুমতী ছবিখনৰ গীতটি শুনিলে শ্ৰোতাসকলে মধুবন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠত আৰাধনা ছবিখনৰ এই গীতটি।

লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত দৌৰাষ্ট্ৰে ছবিখনৰ এই গীতটিৰে সামৰা হল আজিৰ মধুবন অনুষ্ঠানটিৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচী লৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচী লৈ ছিকিমলৈ যাব। এই সময়ছোৱাত তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও স্থান ভ্ৰমণ কৰিব। ছিকিম চৰকাৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে গেংটকৰ নামগেল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি অৰ্কিডৰিয়ামলৈ যাব আৰু গেংটকৰ মহিলাসকলৰ বাবে পিংক বাছ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ নাথুলাপ্ৰাছ ভ্ৰমণ কৰি তাত নিয়োজিত জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। একেদিনাই তেওঁ গেংটকৰ ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ অন্তিম দিনা তেওঁ গেংটকৰ পালজৰ ষ্টেডিয়ামত হ'বলগীয়া এটা অনুষ্ঠানত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনী ৱং, জাপানৰ বিদেশ মন্ত্ৰী টছিমিৎসু মটেগী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। বৈঠকত মন্ত্ৰীসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ মাজত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত বিনিময় কৰিব। বৈঠকত মন্ত্ৰীসকলে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে ইতিমধ্যে ৰূপায়ণ কৰি থকা বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি আৰু উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক বিষয় লৈও আলোচনা কৰিব।

0: মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক লৈ বিগত বৰ্ষৰ 1 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত বৈঠকৰ আলোচনাৰ সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰিব। বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া আৰু জাপানৰ বিদেশ মন্ত্ৰীদ্বয় আহি কালি নতুন দিল্লীত উপস্থিত হয়। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীগৰাকী 4-দিনীয়া ভ্ৰমণসূচীৰে যোৱা 23 মে'ৰ পৰা ভাৰততে আছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি জাপানৰ বিদেশ মন্ত্ৰী টোশিমিৎসু মটেগীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত ডঃ জয়শংকৰে কয় যে উভয় দেশৰ মাজত বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্পৰ্ক আছে। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয় সন্দৰ্ভত আলোচনা কৰে।
1: Between India and Japan, of course, we have a special strategic and global partnership, and that signals that our ties have a larger implication, importance, impact. Today, I look forward to discussing our bilateral cooperation, to discussing global and regional issues, particularly in this current situation, and West Asia is important.
0: কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে যোৱা নিশা দুদিনীয়া ভ্ৰমণসূচী লৈ বিকানেৰত উপস্থিত হয়। তেওঁ আজি তাত কেইবালানিও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সীমান্ত সুৰক্ষা বাহিনীৰ 179 নম্বৰ বেটেলিয়নৰ চানচু সীমান্ত চকীত আজি পুৱা 10:30 বজাত প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ সময়তে প্ৰহৰী সন্মিলন অনুষ্ঠিত হ'ব আৰু ভাৰ্চুৱেল মাধ্যমেৰে মহিলা চাউনী উদ্বোধন কৰা হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত বি এছ এফৰ জোৱানসকলক সেৱা আৰু নিষ্ঠাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত বিকানেৰ বি এছ এফ খণ্ডৰ মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় বিষয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত সীমান্ত সুৰক্ষা, স্মাৰ্ট ফেন্সিং, ড্ৰোন পৰ্যবেক্ষণ আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী কেইটামান দিনত ভাৰতৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় এলানি উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে অহা 29 মে'ত গুজৰাটৰ ভুজৰ আৰু 5 জুনত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা আছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা অনুসৰি এই ৰোপৱেৰ 65টা কেবিনত 300ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছিল। এন ডি আৰ এফ, এছ ডি আৰ এফ, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সেনাবাহিনীৰ চিনাৰ কৰ্পছ আৰু স্থানীয় প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰি তুলিছে বুলি মত পোষণ কৰিছে। নতুন দিল্লীত কালি আয়ুষ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ চতুৰ্থখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীযাদৱে কয় যে যোগ আৰু প্ৰাকৃতিক চিকিৎসা হৈছে সামগ্ৰিক তথা প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ কালজয়ী অৱদান আৰু ই বিশ্ব সুস্থতা আন্দোলনৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৈঠকত ভাৰতত যোগ আৰু প্ৰাকৃতিক চিকিৎসা খণ্ডৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয় আৰু পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিশ্বব্যাপী প্ৰচাৰ সম্পৰ্কীয় পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। 2014 চনত ৰাষ্ট্ৰসংঘই 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক ভাৰতৰ সাংস্কৃতিক, কূটনীতি আৰু বিশ্ব নেতৃত্বৰ বাবে ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰে। তেওঁ কয় যে দেশত প্ৰাকৃতিক চিকিৎসা তথা যোগ বিজ্ঞানৰ স্নাতক উপাধি অৰ্জনৰ বাবে 70খনতকৈও অধিক মহাবিদ্যালয় স্থাপন কৰা হৈছে। দেশত সম্প্ৰতি 5000তকৈও অধিক যোগ প্ৰশিক্ষণ কেন্দ্ৰই সক্ৰিয়ভাৱে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত কালি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমান বন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহ ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন

0: কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটান্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। ভাৰতৰ তাৰকা খেলুৱৈদ্বয় লক্ষ্য সেন আৰু পি ভি সিন্ধুৱে আজিৰে পৰা আৰম্ভ হ'বলগীয়া ছিংগাপুৰ অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাত দেশৰ প্ৰত্যাশাৰ ভাৰ বহন কৰিব। প্ৰতিযোগিতাত আয়ুষ ছেট্টী, কিদাম্বি শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়েও দেশৰ হৈ পদক অৰ্জনৰ আপ্ৰাণ প্ৰয়াস চলাব। কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰা লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত চীনৰ লু গুৱাংজুৰ মুখামুখি হ'ব। ইপিনে প্ৰণয়ে প্ৰথম ৰাউণ্ডত ইণ্ডোনেছিয়াৰ পঞ্চম বাছনিপ্ৰাপ্ত জোনাটান ক্ৰিষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ শ্ৰীকান্ত, স্থানীয় লোহ কিন ৱিউৰ আৰু আয়ুষ ছেট্টী কানাডাৰ ভিক্টৰ লাইৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা পি ভি সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ষষ্ঠ স্থানৰ খেলুৱৈ ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা ৱাৰ্ডনীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। একেদৰে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ 22 সংখ্যক স্থানৰ খেলুৱৈ উন্নতি হুদা, অষ্টম বাছনিপ্ৰাপ্ত জাপানৰ টমকা মিয়াজাকি আৰু মালবিকা ৱানচুৰ চীনা টাইপেৰ লিন চিয়াংটিৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপ ৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো মুন্মী বৰাৰ কণ্ঠত ডঃ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত এটি গীত।

শান্তাউজীৰৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো প্ৰাঞ্জল শৰ্মাৰ কণ্ঠত প্ৰভাত চৌধুৰীৰ ৰচিত এটি গীত।

জিতুল সোণোৱালৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ঋজুমণি গোস্বামীৰ সভাপণ্ডিতৰ কণ্ঠত ডিম্বেশ্বৰ দাসে লিখা এটি গীত।

ললিতা লহকৰা কণ্ঠৰে গীতটিৰে সামৰা হ'ল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256 গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ

Electrician, instrument mechanic, millwright, maintenance mechanic, mechanic radio and TV, electronics mechanic, mechanic motor vehicle, wireman, tractor mechanic, armature and coil winder, mechanic diesel, heat engine, turner, machinist, refrigeration and air conditioning mechanic, ইয়াৰে যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। আমাৰ আজিৰ নিয়োগ বাতৰিও ইমানেই।

ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ প্ৰথমে শুনো আহক ত্ৰয়ালী শৰ্মাৰ কণ্ঠৰে টিকেট

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল মহিলাৰ বাবে এক তৃতীয়াংশ আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ ৰাজ্যৰ বিভিন্ন জিলাত জনভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰিব। মন্ত্ৰী শ্ৰীশৰ্মাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 69(1)ৰ নিয়মৰ অধীনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026ৰ উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতে কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত

0: কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। তেওঁ কয় যে প্ৰাচীন কালৰে পৰাই ভাৰতত মহিলাক উচ্চ স্থান দি অহা হৈছে যদিও সময়ে সময়ে মহিলাৰ সন্মান মৰ্যাদা হানি হোৱা অনেক কাৰ্য পৰিলক্ষিত হৈছে। মহিলাসকলক ৰাজনৈতিক সামাজিকভাৱে আগবঢ়াই নিদিলে তেওঁলোকৰ সৰ্বাংগীন উন্নতি সম্ভৱ নহয়। ইয়াৰ বাবে চৰকাৰৰ লগতে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত মুখ্য লোকপিয়ল বিষয়া ৰাজ্যিক নডেল বিষয়া সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা গৃহ পিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰাম্যাঞ্চল নগৰাঞ্চল গৃহ নিৰ্মাণ আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহ পিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল নগৰ সম্প্ৰসাৰণ চাহ বাগিচা অঞ্চল জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ খোৱাপানী শৌচালয় বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। বৈঠকত ক্ষেত্ৰ পৰিচালনা প্ৰশিক্ষণ ডিজিটেল আন্তঃগাঁথনি পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক বাছনি কৰা হৈছে। ৰাজ্যত মুঠ 59 জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাইৰ দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশিষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। নতুন অসম ভৱন নিৰ্মাণ সন্দৰ্ভত দেৱাশিষ শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্ৰীণত ইতিমধ্যে এই মাটি টুকুৰা ক্ৰয় কৰা হৈছিলে আৰু এই মাটি টুকুৰা চৰকাৰী ৰূপে অসম চৰকাৰে সন্ধি ল'লে। ইয়াত সুন্দৰ এটা অসম ভৱন নিৰ্মাণ কৰা হ'ব। এইটো অসম ভৱন দ্বিতীয় অসম ভৱন হ'ব মুম্বাইত অসম চৰকাৰৰ, আৰু ইয়াত কৰ্কট ৰোগীসকল থকাৰ ব্যৱস্থাৰ লগতে কৰ্কট ৰোগীসকলৰ বাবে টাটা হস্পিটেল মাত্ৰ 4 কিলোমিটাৰ দূৰ, আৰু অসমৰ বাকী যোনখিনি অতিথি আছে সেই সিদ্ধান্ত ল'ব কেনেধৰণে আগবঢ়াই লৈ যাব লাগে।
0: ৰাজ্যত যোৱা 18 মেৰ পৰা চলি থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ কালি অন্ত পৰে। জিলা প্ৰশাসনসমূহৰ প্ৰত্যক্ষ তত্বাৱধানত চৰকাৰী আঁচনি আৰু জনসেৱামূলক কাৰ্যসূচী সাধাৰণ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই অভিযানত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ স্বাস্থ্যসেৱা, পশু স্বাস্থ্য সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। এই অভিযানৰ অধীনত কামৰূপ জিলাত চলি থকা আবেদনৰ শুনানি কাৰ্যসূচী, স্বাস্থ্য শিবিৰ আৰু সজাগতা কাৰ্যকলাপৰ কালি সফলতাৰে সামৰণি পৰে। এই অভিযানত জিলাখনৰ চাৰিটা

0: উন্নয়নখণ্ডত 34টা আদি সেৱা কেন্দ্ৰৰ জৰিয়তে 64খন গাঁও সামৰি লোৱা হয়। অভিযানত মহিলা, যুৱক যুৱতী, বয়োজ্যেষ্ঠ তথা দিব্যাংগকে ধৰি প্ৰায় 4000 নাগৰিকে অংশগ্ৰহণ কৰে। বৰপেটাতো কালি সপ্তাহজোৰা জনভাগিদাৰী অভিযানৰ সামৰণি পৰে। এই কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বত থকা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱাৰাই কালি এখন সংবাদমেলযোগে সদৰি কৰে যে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনত চুবা গাঁৱত এইবাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনত এই অভিযানৰ সময়ছোৱাত 210টা অভিযোগ থিতাতে নিষ্পত্তি কৰা হয় আৰু 528খন অভিযোগৰ মীমাংসাৰ বাবে গ্ৰহণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। নগাঁও জিলাত বিগত 18 মেৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা জন ভাগিদাৰী অভিযান কালি সফলতাৰে সামৰণি পৰে। জিলাখনৰ 16টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতি প্ৰধান 34খন গাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান চলা সময়ছোৱাত 37টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। 304টা বিষয় ঠাইতে সমাধান হয় আৰু বাকী 63টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। পশ্চিম এছিয়াত চলি থকা সংকটে খাৰুৱা তেল, এল পি জি আৰু প্ৰাকৃতিক গেছৰ আমদানিত প্ৰভাৱ পেলাইছে যদিও দেশত পেট্ৰলজাত সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কালি কেন্দ্ৰই অৱগত কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কালি এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত কয় যে পশ্চিম এছিয়াৰ সংকটৰ বাবে প্ৰায় 40% খাৰুৱা তেল, 90% এল পি জি আৰু 65% প্ৰাকৃতিক গেছৰ আমদানি প্ৰভাৱিত হৈছে। তেওঁ লগতে জনায় যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশৰ শোধনাগাৰসমূহত এল পি জিৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু সম্প্ৰতি দৈনিক প্ৰায় 50,000 টনকৈ উৎপাদন হৈ আছে। যোৱা 4 দিনত 1,66,00,000 বুকিঙৰ বিপৰীতে প্ৰায় 1,72,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। যুটীয়া সচিবগৰাকীয়ে গ্ৰাহকক ইন্ধনৰ নাটনিৰ প্ৰতি আতংকিত হৈ প্ৰয়োজনতকৈ অধিক পৰিমাণে ইন্ধন ক্ৰয় নকৰিবলৈও আহান জনায়।
1: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है, परंतु पैनिक बाइंग से बचें और आवश्यकता के अनुसार ही ईंधन को क्रय करें। जहां तक संभव हो ऊर्जा बचाने का प्रयत्न करें, जहां पर भी ऑल्टरनेट सोर्सेज पर शिफ्ट होने का अवसर हो वहां पर पीएनजी या इंडक्शन या इलेक्ट्रिक कुकटॉप का प्रयोग करें। धन्यवाद।
0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই কালি গুৱাহাটীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত উত্তৰ পূব অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। দুয়োপক্ষই ভাৰত আৰু ভূটানৰ মাজত গভীৰভাৱে শিপাই থকা সভ্যতাবাদী সম্পৰ্কৰ আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰম কৰি সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। লগতে এই আলোচনাত জলবিদ্যুৎ, শিক্ষা, আন্তঃগাঁথনি আৰু সীমান্ত অঞ্চল উন্নয়নৰ দৰে খণ্ডত সহযোগিতাৰ বিষয়বোৰেও গুৰুত্ব লাভ কৰে। ঈদ উল আজহা উপলক্ষে অহা 28 মেৰ দিনটো ৰাজ্যত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ঈদ উল আজহা পালন সম্পৰ্কে চৰকাৰলৈ অহা আবেদনসমূহৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে ঘোষিত কাইলৈৰ বন্ধৰ তাৰিখ সংশোধন কৰি এই নতুন অধিসূচনা জাৰি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলত জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন

0: লৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ পৰা খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমি কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
1: বিবাহ লিভ ইন ৰিলেচনশ্বিপ বহুবিবাহক লৈ অসম বিধানসভাত কালি বহুচৰ্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ ইউ চি চি উত্থাপন হোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বছৰি গড়ে 18% উচ্চ হাৰত 6,43,667 কোটিলৈ বৃদ্ধি অসমৰ জি এছ টি পি। এই শিৰোনামেৰে কেগৰ প্ৰতিবেদনৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতখনে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰাৰ বাতৰি দৈনিক অসম কাকতৰ। মাত্ৰ 10 দিনৰ ভিতৰত দেশত পেট্ৰল ডিজেলৰ মূল্য চতুৰ্থবাৰলৈ বৃদ্ধি পোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে 4 বাৰকৈ মূল্য বৃদ্ধিৰ পাছতো তেল কোম্পানীৰ লোকচানৰ 44% পূৰণ এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা এন টি এক 3 দিনৰ ভিতৰত নিজৰ নিজৰ স্থিতি শপতনামাযোগে দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতখনে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ দাখিল, মহিলাৰ বাবে 1/3 আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা, 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন, মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ, ৰাজ্যৰ বিভিন্ন জিলাত জন ভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেনছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানৰ প্ৰথম গীতটি শুনাবলৈ লৈছো দীপেন বৰুৱাৰ কণ্ঠত সোণৰ হৰিণ ছবিখনৰ।

ৰূপানিধৰ অনুষ্ঠানত এইবাৰ শুনো আহক জুবিন গাৰ্গ, জুবলি আৰু পাঞ্চনা ৰাভাৰ কণ্ঠত কাঞ্চনজংঘা ছবিখনৰ এটি গীত।

কাঞ্চনজংঘাৰ ছবিখনৰ গীতটি শুনিলে শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এবাৰ শুনাবলৈ লৈছো কুমাৰ চানু আৰু আলকা য়াগ্নিকৰ কণ্ঠত চিৰাগ ছবিখনৰ এটি গীত।

চিৰাগ ছবিখনৰ গীতটি শুনিলে। এবাৰ একশ্যন ৰিপ্লে ছবিখনৰ এটি গীত শুনোৱা হওক, কাৰ্তিক মহালক্ষ্মী আয়াৰ আৰু অন্তৰা মিত্ৰৰ কণ্ঠত।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, লক্ষ্মীতা শইকীয়া আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনো আহক দেৱজানী দাসৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা এটি গীত, প্ৰযোজনা অবনিৰঞ্জন পাঠকৰ।

দেৱযানী দাসৰ কণ্ঠৰ গীতটি শুনিলে? এইবাৰ শুনো আহক অতুল মেধিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

সেয়া আছিল অতুল মেধি। শ্ৰোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো দীপশিখা দত্তৰ কণ্ঠত গুণমণি বৰাই লিখা এটি গীত, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

মৃণাল শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো শান্তনা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা আৰু প্ৰযোজনা হেমন্ত গোস্বামীৰ।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: It will also analyze patterns of abnormal population shifts at the levels of religious and social communities and present a planned and time-bound solution for the same. Union Home Minister Amit Shah today praised the Border Security Force or BSF for its role during Operation Sindoor, saying the force did not only guard the border firmly but also boosted the morale of the people living in frontier districts. He stressed on creating a four-pronged grid comprising the BSF, the Army Administration and vigilant citizens to make border security completely secure. Mr. Shah was addressing the Prahari Conference at the BSF Sanchu Post near Bikaner in Rajasthan today. Supreme Court today heard a petition challenging the constitutional validity of the definition of wetlands under the Wetlands Conservation and Management Rules 2017. A bench comprising Chief Justice of India Surya Kant and Justice Joy Malia Bagchi heard the writ petition filed under Article 32 of the Constitution. Appearing for the petitioner, Senior Advocate Gopal Shankaranarayanan argued that the 2017 rules had substantially diluted the protection available to wetlands. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু অমলেশ কলিতা। ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন আৰু বিজিৎ শৰ্মা। মাইক্ৰফোন আৰু ডিউটি ৰুমৰ দায়িত্বত আছো মই ৰূপচন্দা শৰ্মা। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিব পাৰে। এতিয়া এয়া যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই ঝৰণা ভৰালী।

বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, কৰ্মই উপাসনা, হাঁহিয়েই জীৱন। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জনাবলৈ বিচাৰিছো আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। ডেইজি ডেকাৰ লোকগীত শুনিবলৈ পাব 6:10। 6:30 আগবঢ়োৱা হ'ব ৰাজশ্ৰী বৰুৱাৰ গজল। 7:20 প্ৰচাৰ কৰা হ'ব সংগীতালেখ্য জতুৱা ঠাঁচৰ হাঁচত। যুগুতাই আগবঢ়াব প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে। একক ছবিৰ গীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 7:50। মানসিক কাকতি আৰু সংগীতবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিবলৈ পাব 8:00। আৰু এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি

কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব 5:55। 6:10 আগবঢ়োৱা হ'ব একক ছবিৰ গীতৰ অনুষ্ঠান। ভজন নিবেদন কৰা হ'ব 6:30। সহা জীৱনৰ সেউজীয়া গল্প শীৰ্ষক সংগীতালেখ্য আগবঢ়োৱা হ'ব 7:20। সংগীতালেখ্যখন যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। বেংকিং খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা বিষয়ক সোপান আগবঢ়োৱা হ'ব 7:50। কাইলৈ সোপানৰ অতিথি হিচাপে উপস্থিত থাকিব বৃত্তি বিশেষজ্ঞ কৰ্ণিকা ডেকা আৰু অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে তাৰে জমিন পৰ, সন্তান আৰু আই মোৰ জনমে জনমে, এই ছবিকেইখনৰ পৰা কেইটিমান মন পৰসা গীতেৰে। প্ৰিয় শ্ৰোতা, প্ৰথমে আগবঢ়াইছো তাৰে জমিন পৰ ছবিখনৰ পৰা এই গীতটি।

প্ৰিয় শ্ৰোতা, শান আৰু আমিৰ খানৰ কণ্ঠৰ গীতটি শুনিলে। এতিয়া আগবঢ়াইছো শংকৰ মহাদেৱনৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াইছো তাৰে জমিন পৰ ছবিখনৰ পৰা শংকৰ মহাদেৱন, ডমিনিক চেৰেজো আৰু ভিভিন পোচাৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ আগবঢ়াইছো সংগীতা কাকতি, দীপেন বৰুৱা আৰু কবিতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে মনোৰঞ্জনত শুনি আছে আই মোৰ জনমে জনমে ছবিখনৰ কেইটিমান সুমধুৰ গীত। এতিয়া আগবঢ়াইছো সংগীতা কাকতি আৰু দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত শুনাবলৈ বিচাৰিছো আইমোৰ জনমে জনমে ছবিখনৰ পৰাই সংগীতা কাকতিৰ কণ্ঠৰ এই গীতটি।

প্ৰিয়শ্ৰোতা, মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা পদ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমে 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। এই আবেদনৰ শেষ তাৰিখ 20 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰেইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, এমেচাৰ এণ্ড কয়েল ৱেণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্নাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফোৰ্চ ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰণৰ বাবে এ এফ

NET 2026 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: for the region. Discussions focused around four pillars of Quad cooperation. The first pillar is maritime and transnational security. Two, economic prosperity and security. Three, critical and emerging technologies. And four, humanitarian assistance and disaster response.
1: On to sports. The playoffs in IPL cricket are beginning today with Gujarat Titans taking on defending champions Royal Challengers Bengaluru in qualifier 1 in Dharamshala this evening. The match is scheduled to begin at 7:30 p.m. The winner of the match will directly advance to the final. And that is the end of this news bulletin.
2: বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো লোকগীতৰ অনুষ্ঠান। পৰিৱেশন কৰিব ডেইজি ডেকায়।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: ভীম।
1: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
0: ও মোৰ প্ৰিয় জনজন, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

লালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003138।

0: 1-800-799-4644 পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8 অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7 বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয় বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
3: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
2: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক আছিল। বৰ্তমান এই সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত দেশৰ 10 উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম স্থানত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে বৰ্তমান 6,000ৰো অধিক যুৱক মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখন বিগত 5 বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি শিক্ষা, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17% পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026 নিৰ্বাচনত নিজ নিজ সমষ্টি জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হবলগীয়া এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছে। 2014 আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। NDA চৰকাৰৰ আমোলত অসমৰ এসময়ৰ অনগ্ৰসৰ জিলাৰূপে চিহ্নিত ধেমাজি জিলাই আজি যাতায়াত, স্বাস্থ্য, শিক্ষা আদি সকলো দিশতেই উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। এই সন্দৰ্ভত বয়োজ্যেষ্ঠ সাংবাদিক সাহিত্যিক উমেশ চেতিয়াই এইদৰে কয়।
4: আমাৰ ভাৰত চৰকাৰৰ নেতৃত্বত এতিয়া মহাকাশযানৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰতত আজি যিবিলাক হাইৱে আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ, সেইবিলাকৰ সুন্দৰ মানে পৰিৱেশ হৈছে। আৰু যিবিলাক এতিয়া বিমানবন্দৰ আছিলে সেইবিলাকো

0: আমাৰ ধেমাজিত এতিয়া যিখন মেডিকেল কলেজ হ'ব, এই গতিকে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত তেখেতৰ যত্নত যিটো আমাৰ এতিয়া স্বাস্থ্য শিক্ষা আটাইবোৰ ক্ষেত্ৰতে আগবাঢ়ি গৈছে।
1: ৰাজ্যৰ সকলো প্ৰান্তৰ জনসাধাৰণে এন ডি এ চৰকাৰৰ শাসনকালত যথেষ্ট সুবিধা লাভ কৰা বুলি তেওঁ মন্তব্য কৰিছে। বাক্সা, লখিমপুৰ, নলবাৰী আদি ঠাইৰ জনসাধাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত স্বাৱলম্বী হোৱাৰ বাবে আৰ্থিক সাহায্য লাভ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বহুজনে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰী এ আই মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং আদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথা তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে।
2: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি আঠজন অভিযুক্তৰ বিৰুদ্ধে বিচাৰধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394 জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শংকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 জন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু ৰোহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বীৰিণী অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থৰ দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে। অসম কলেজ অধ্যক্ষ পৰিষদে চলিত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যাপক হাৰত মাচুল বৃদ্ধিৰ প্ৰয়োজনীয়তা কৰিছে। যি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে, সেই একেটা শিক্ষাবৰ্ষতে গুৱাহাটী বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্ৰতিটো শাখাৰ বাবে 10,500 টকাকৈ আৰু প্ৰতিটো বিষয়ৰ বাবে 10,500 টকাকৈ মাচুল জমা দিবলৈ জাননী জাৰি কৰাৰ কাৰ্যৰ বিৰুদ্ধে অসম কলেজ অধ্যক্ষ পৰিষদে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

0: পৰিষদে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই মাচুল বৃদ্ধিৰ ব্যৱস্থাটো কোনো নীতি নিয়মৰ মাজেদি হোৱা নাই আৰু এই পদক্ষেপে মহাবিদ্যালয়সমূহক বিপাঙত পেলাইছে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো পৰ্যটকৰ বাবে ৰাফটিং আৰু হাতী ছাফাৰী অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আজি লখিমপুৰ জিলা কৃষি বিভাগৰ চুকুলিভুৰীয়াৰ ভূমি পৰীক্ষণ কেন্দ্ৰত ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আজি জিলাখনৰ 85গৰাকী কৃষকক আনুষ্ঠানিকভাৱে এই পত্ৰ প্ৰদান কৰা হয়। জিলা কৃষি বিষয়া ভৱজিৎ দলে সভাপতিত আয়োজিত সভাত কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা মুখ্য বিজ্ঞানী, মহকুমা কৃষি বিষয়া আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এতিয়া পৰৱৰ্তী বাতৰিখনক নিৰূপমা বৰঠাকুৰৰ পৰা।
1: ধন্যবাদ ভাস্বতী। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতেই নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200গৰাকী কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লাগিব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটান্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা পহিলা জুনত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আন্তঃ ক্লাব তথা আন্তঃ স্কুল এথলেটিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সন্থাই বজালী জিলাৰ বিদ্যালয় আৰু ক্লাবসমূহক অংশগ্ৰহণৰ বাবে আহান জনাইছে। প্ৰতিযোগিতাখনত 14, 16, 18 আৰু 20 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীৰ বাবে দৌৰ, দীঘল জাপ, শ্বটপুট, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ আদি বিভিন্ন ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এটা দলৰ পৰা প্ৰতিটো খেলত সৰ্বাধিক 3জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী খেলুৱৈসকলক কাইলৈৰ ভিতৰত পঞ্জীয়ন কৰাবলৈ আয়োজকসকলে আহ্বান জনাইছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7জন বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটান্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2025-26 বিত্তীয় বৰ্ষত 1,57,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত আঞ্চলিক তথা গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব কে নাগৰাজ নাইডুৱে কয় যে বৈঠকত স্বতন্ত্ৰ আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰা হয়। তেওঁ কয় যে আলোচনাত ঘাইকৈ সামুদ্ৰিক আৰু পৰিৱৰ্তনকালীন সুৰক্ষা, অৰ্থনৈতিক সমৃদ্ধি, গুৰুত্বপূৰ্ণ তথা নিত্য নতুন প্ৰযুক্তি আৰু মানৱীয় সাহায্য তথা বিপৰ্যয়কালীন সঁহাৰিকে ধৰি কোৱাড সহযোগিতাৰ চাৰিটা মূল স্তম্ভৰ ওপৰত আধাৰিত বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰিছে। কোৱাড ৰাষ্ট্ৰসমূহে আজি সামুদ্ৰিক নিৰীক্ষণৰ ক্ষেত্ৰত সমন্বয় অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰত প্ৰশান্ত মহাসাগৰীয় সামুদ্ৰিক নিৰীক্ষণ সহযোগিতাৰ প্ৰৱৰ্তন কৰা বুলি মন্তব্য কৰে। সন্ত্ৰাসবাদ প্ৰতিৰোধী প্ৰচেষ্টা কোৱাড সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি উল্লেখ কৰি শ্ৰীনাইডুৱে কয় যে বৈঠকত বিদেশ মন্ত্ৰীসকলে সীমান্তৰে চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে। যুটীয়া বিবৃতিত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাৱলেকাৰ কমিটিখনৰ অধ্যক্ষ হ'ব। লোকপিয়ল আয়ুক্তৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া দুৰ্গাশংকৰ মিশ্ৰা, ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ডঃ শমিকা ৰবিক কমিটিখনৰ সদস্য হিচাপে নিয়োগ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব এই কমিটিখনৰ সদস্য সচিব হ'ব। শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশ আৰু আন কিছুমান কাৰণে জনগাঁথনিলৈ অস্বাভাৱিক পৰিৱৰ্তন আনিছে আৰু ইয়াৰ ফলত দেশৰ বৰ্তমান তথা ভৱিষ্যতৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান আহি পৰিছে। তেওঁ কয় যে জনগাঁথনিৰ পৰিৱৰ্তন এটা গুৰুতৰ বিষয় আৰু ই অকল সাৰ্বভৌমত্বৰ সৈতে নহয়, ৰাষ্ট্ৰীয় সুৰক্ষা, আইন শৃংখলা, সামাজিক গাঁথনিৰ ব্যাপক পৰিৱৰ্তন আৰু জনজাতীয় সমাজৰ সংৰক্ষণৰ সৈতেও জড়িত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কমিটিখনে অবৈধ প্ৰব্ৰজন আৰু অন্য অস্বাভাৱিক কাৰণৰ বাবে সমগ্ৰ দেশত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ সৰ্বাত্মক মূল্যায়ন কৰিব। কমিটিখনে লগতে ধৰ্মীয় তথা সামাজিক সম্প্ৰদায় পৰ্যায়ত হোৱা অস্বাভাৱিক জনগাঁথনিৰ পৰিৱৰ্তন শৈলীৰো বিশ্লেষণ কৰিব আৰু এই সমস্যা দূৰ কৰাৰ বাবে পৰিকল্পিত তথা সময় নিৰ্ধাৰিত সমাধান আগবঢ়াব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া স্বাধীনতা দিৱসৰ ভাষণত জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অপাৰেচন সিন্দুৰৰ সময়ত সীমা সুৰক্ষা বাহিনী BSFৰ ভূমিকাক প্ৰশংসা কৰি কয় যে বাহিনীটোৱে কেৱল দৃঢ়তাৰে সীমান্ত পহৰা দিয়াই নহয় বৰঞ্চ সীমান্তৱৰ্তী জিলাসমূহৰ বাসিন্দাৰ মনোবলো বৃদ্ধি কৰিছিল। তেওঁ সীমান্ত সুৰক্ষা সম্পূৰ্ণৰূপে নিৰাপদ কৰি তুলিবলৈ BSF, সেনা, প্ৰশাসন আৰু সচেতন নাগৰিকক লৈ এটা চাৰিতৰপীয়া ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি ৰাজস্থানৰ বিকানেৰৰ সমীপৰ BSFৰ চাঞ্চুপোষ্টত আয়োজিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে এইদৰে কয়। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে সীমান্তত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰিব পৰা যাব। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত সীমান্তৱৰ্তী গাঁও আৰু ইয়াৰ বাসিন্দাসকলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওসমূহত সকলো কল্যাণকামী আঁচনি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগিব। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ দিনত দেশৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন ঘটিছে। সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীসমূহক আধুনিকীকৰণ কৰাৰ বিপৰীতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰে। এই উপলক্ষে তেওঁ সীমান্তৰ চকীসমূহত নতুনকৈ নিৰ্মাণ কৰা 14টা মহিলা বেৰেক ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2025-26 বিত্তীয় বৰ্ষত 1,57,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে।

আছে। আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে নতুন দিল্লীত আজি এখন সংবাদমেলত কয় যে গ্ৰামাঞ্চলৰ লাখ লাখ শিপিনী আৰু কাৰুশিল্পীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে 2013-14 বৰ্ষৰ তুলনাত বিগত 12 বছৰত বিক্ৰী 501%, উৎপাদন 380% আৰু কৰ্মসংস্থাপন সৃষ্টিৰ হাৰ 56% বৃদ্ধি পাইছে। শ্ৰীকুমাৰে কয় যে 12 বছৰ পূৰ্বে খাদী উদ্যোগৰ বাৰ্ষিক ব্যৱসায়ৰ পৰিমাণ 30,000-32,000 কোটি টকা আছিল। তেওঁ কয় যে খাদী আৰু গ্ৰাম্যোদ্যোগ আয়োগে 2 কোটিৰো অধিক লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে আৰু ইয়াৰে 80% মহিলা। আয়োগে খাদী সামগ্ৰীৰ ব্যৱসায়ৰ অধিক প্ৰসাৰৰ উদ্দেশ্যে শীঘ্ৰেই বাণিজ্য মঞ্চ মুকলি কৰিব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। খাদী এতিয়া অকল পৰম্পৰাগত সামগ্ৰী হৈ থকা নাই, আত্মনিৰ্ভৰ ভাৰত, থলুৱা গৌৰৱ আৰু গ্ৰাম্য সমৃদ্ধিৰ জীৱন্ত প্ৰতীক হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ মাজতে আয়ুষ মন্ত্ৰালয়ে ইংৰাজী আৰু হিন্দীৰ লগতে 21টা আঞ্চলিক ভাষাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ হাতপুথি 2026 মুকলি কৰিছে। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে এই হাতপুথিখন হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু সমূহীয়া যোগৰ নীতি নিয়মৰ লগতে মন্ত্ৰালয়ৰ পদক্ষেপসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026ৰ সৈতে জড়িত জনসাধাৰণৰ অংশগ্ৰহণৰ সুযোগসমূহৰ সৰ্বাংগীন দিগদৰ্শক। ইয়াত মন্ত্ৰালয়ৰ বিশেষ কাৰ্যসূচীসমূহ যেনে যোগ সংগম, হৰিত যোগ, যোগ সমাৱেশ, যোগ পাৰ্ক আৰু যোগ আনপ্লাগডৰ লগতে অহা মাহৰ 21 তাৰিখলৈকে হ'বলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে সবিশেষ অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে 2014 চনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ক্ৰমবিকাশৰ আভাস এই হাতপুথিখনত দিয়া হৈছে। এই হাতপুথিখনে তথ্য সমল হিচাপে কাম কৰাৰ লগতে ইয়াক ব্যৱহাৰিক ডিজিটেল আহিলা হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব। ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় পৰিষদ ছেবিৰ অধ্যক্ষ তুহিনকান্তা পাণ্ডেই কৰ্পৰেট বণ্ডসমূহ বিপদমুক্ত নহয় বুলি সকীয়াই দিছে। বজাৰ নিয়ন্ত্ৰণ সংস্থাটোৱে দেশৰ ঋণ বজাৰ শক্তিশালী কৰা আৰু বিনিয়োগকাৰীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি আছে। মুম্বাইত আজি KRH ঋণ বজাৰ সন্মিলনত অংশগ্ৰহণ কৰি ছেবিৰ মুৰববীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সংস্থাটোৱে নিষ্পত্তিৰ দক্ষতা, স্বচ্ছতা বৃদ্ধি আৰু বিভিন্ন সুবিধা সুগম কৰি তোলাৰ উদ্দেশ্যে ব্লকচেইন আধাৰিত প্ৰযুক্তি ব্যৱহাৰ কৰি কৰ্পৰেট বণ্ডৰ প্ৰতীকী ৰূপ প্ৰদানৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ কথা বিবেচনা কৰি আছে। তেওঁ কয় যে ভাৰতৰ কৰ্পৰেট বজাৰ যথেষ্ট সম্প্ৰসাৰিত হৈছে আৰু 2026 চনত বকেয়া কৰ্পৰেট বণ্ডৰ পৰিমাণ 2015 চনৰ 17 লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই 59 লাখ কোটিৰো অধিক টকা হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰে অনলাইনযোগে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বুলি দাবী কৰা এখন ইমেইল ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে এই ভুৱা ইমেইলখনৰ জৰিয়তে জনসাধাৰণক ডনেশ্যন কাৰ্যসূচী 2026 বা লটাৰী আঁচনি জয় কৰাৰ বাবে ক্ষতিপূৰণ আদায় দিবলৈ কোৱা হৈছে। গোটটোৱে কৈছে যে এই ইমেইলখন ভুৱা আৰু ইয়াৰ জৰিয়তে জনসাধাৰণক প্ৰবঞ্চনা কৰিব খোজা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এনেধৰণৰ কোনো ইমেইল জাৰি কৰা নাই আৰু লটাৰী অথবা আন কোনো যোজনাৰ বাবে কোনো ডনেশ্যন কাৰ্যসূচী ৰূপায়িত কৰা নাই বুলি গোটটোৱে স্পষ্ট কৰি দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। আজিৰ খেলখনত পৰাজিত দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাজিত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাজিত দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধু ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি প্ৰতিযোগিতাৰ এখন খেলত ইণ্ডোনেছিয়াৰ পুত্ৰি কুছুমা বাৰ্ডানিক 21-17, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ সত্বিক সাইৰাজ ৰণকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটোৱেও পুৰুষৰ ডাবলছত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।

0: বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছো সংগীতালক্ষ্য জতুৱা থাচৰ হাছত। যুগুতাই আগবঢ়াইছে প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে।
1: লিপিৰ অৱধাৰণাৰ অতীত ভাষাৰ প্ৰবাহ। সমাজত বাক স্বাধীনতা আৰু পাৰিপাৰ্শ্বিকৰ সুতীক্ষ্ণ পৰ্যবেক্ষণেই ভাষাৰ প্ৰবাহক ন ন ৰূপ দিলে। মুখে মুখে বাগৰি অহা বহু কথাই নিজস্ব অৰ্থ বহন কৰি এক অনবদ্য ৰূপত ভাষাৰ মাজত স্থায়ী হৈ ৰ'ল।
2: কিছুমান বিশিষ্ট শব্দৰ লগত আমাৰ কিছুমান বিশেষ শব্দ বা ধাতুৰ সমষ্টিত শব্দ দুটাৰ গাইগুটীয়া অৰ্থতকৈ পৃথক অৰ্থ বহন কৰা জতুৱা থাচো মুখে মুখে বাগৰি অহা কথাবোৰৰে এক অনবদ্য ৰূপ।
1: দৈনন্দিনতাৰ তিতা মিঠা, ভাল বেয়া, উচিত অনুচিত বিভিন্ন অভিজ্ঞতাই যেন ভাষাৰ অলংকাৰ স্বৰূপ, জতুৱা থাচৰ উৎস অথবা সংঘাতন। গতিকে মনত সাজ পেলোৱা কথাকো জতুৱা থাচে দিব পাৰে নতুন ব্যঞ্জনা।
3: এখন দেশত এক রজ

0: অ আ ক খ পঢ়িব নজনা এজনেও চকুৰে মনিব নোৱাৰা দানা ৰং নিজৰ কৰি ল'ব বিচাৰে। ভাল বেয়া, আশা নিৰাশা, সৌভাগ্য দুৰ্ভাগ্যৰ ৰঙো তেওঁলোকে চিনি পায়। মনৰ ভাৱ ক্ৰিয়াত সৃষ্টি হোৱা মুখৰ অভিব্যক্তিকো কপালখনেই আঁকি যায়।
1: কেতিয়াবা নিৰাশাত কব কপালৰ ঘাম মাটিত পেল।

আত্মপ্ৰতিষ্ঠাৰ ধাম খমীয়াত কোন ভঙা নাই, জুলুকি জুলুকিকৈ শিকাই নিয়তিৰ মনে কৰা কাহিনীৰ প্ৰতিশ্ৰুতিৰ কথা কোনে পাহৰা নাই। তথাপিও বতৰত খেতিয়কৰ কঁকাল বান্ধ খাই উপজি পোৱাৰ সম্ভাৱনীয়তাত গাই বাই নোচোৱাকৈ থকা নাই।

সময়ৰ দাবীত কাণ সমনীয়া গা উঠিব, সমদলে প্ৰতিপক্ষক কাণ চুৱাই থব। এয়া চকু চৰহাই মন বন্ধাৰ মন সামৰাৰ ক্ষণ। বাঢ়নী মন পানীত পৰ, নহলে মৰণ শৰণ দি হলেও মুক্তিকামীয়ে বাট মুকলি কৰাটো আৱশ্যক ভাবি। এয়া সময়ৰ দাবী।

0: নপতা ফুকনৰ জয়দেউ কাকতিত আগচোতাল ভৰি পৰে। বগলী ভকতে টোপাইবোৰ মাৰি বুকুৰ কুটুম বুলি কলে,
1: গঢ়াৰ মঙহাল সপোন এটাক জানো উধা মুধাকৈ সামৰি থব পাৰি,
0: বিন্যাস হেৰুৱা কথাবোৰক কিয় বাৰু থাপি থুপিহে ল'ব পাৰি।
1: বালি বান পাহৰি

লহপহকৈ বাঢ়ি অহা নতুনত্ববোৰৰ হাতত পুৰণিৰ প্ৰভাৱ বাৰুকৈ প্ৰতীয়মান। তথাপিও নতুনৰ খবৰত মন উঠি আহে। নতুনৰ ধাৰা প্ৰৱাহত কাৰোবাৰ ঐকান্তিক প্ৰয়াসত হাজাৰজনে প্ৰাণ পাই উঠে। সহস্ৰজনৰ চিন্তাত যেন নতুনেই পূৰ্ণতা দিব পাৰে, এজনৰ চিন্তাই সহস্ৰজনৰ বুকুত শিপাই পৰে। চকুৰ পচৰতেই যেন কাণ বাগৰি কোনোবা হিয়াৰ আমঠু হৈ পৰে। হাত উজান দিলেই অসংখ্য নতুনৰ গা ধৰি উঠে।

আমি হুম সেনসেশন হসারে জতুৱা থাচৰ হাসত আলেখ্যখন শুনিলে যুগুতাই আগবঢ়ালে প্ৰাণজিৎ প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো একক ছবিৰ গীতৰ অনুষ্ঠান। একক ছবিৰ গীতৰ অনুষ্ঠানত আজি শুনক ৰোগ ছবিখনৰ পৰা কে কেৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা নীলেশ মিশ্ৰৰ।

শ্রোতাসকলে শুনি আছে একক ছবির গীতর অনুষ্ঠান। আজিৰ একক ছবির গীতর অনুষ্ঠানত আমি শুনাবলৈ চেষ্টা কৰিছো ৰোগ ছবিখনৰ পৰা কেতিমান সুমধুৰ গীত। এতিয়া আগবঢ়াইছো উদিত নারায়ণৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা নীলেশ মিশ্ৰৰ।

শ্ৰোতাসকলে ইমান পৰে একক ছবিৰ গীতৰ অনুষ্ঠান শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মানসী কাকতি আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ।

0: আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: আমাৰ নম্বৰ হৈছে 600-3166-9। বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-9। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-9। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-9।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জ্ঞানজন, মই গাওঁ তোমাৰ গান।
2: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

সেয়া আছিল যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু TRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনোৱা হওক হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ কেইটিমান লোকগীত।

0: অনুষ্ঠানটি শুনি আছে
1: আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ আন এটি লোকগীত।

লোকগীতৰ অনুষ্ঠানত শ্ৰোতাই ইমান পৰে হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত শুনিলে। শিল্পীক বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে প্ৰসন্ন বৰুৱা, নাৰায়ণ কলিতা, নৰেশ্বৰ ডেকা আৰু নিকুঞ্জ মেধিয়ে। অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠানটি। পুনতেই এয়া অনুপ জলতাৰ কণ্ঠৰ এটি ভজন।

জীৱনৰ সময়ছোৱাত ৰহমানে শ্লামডগ মিলিয়নেয়াৰকে ধৰি তিনিখন হলিউডৰ ছবিৰ বাবেও সংগীত ৰচনা কৰিছিল, যাৰ বাবে তেওঁ দুটাকৈ অস্কাৰ বঁটা লাভ কৰিছিল। একে সময়তে তেওঁ দুটাকৈ গ্ৰেমী বঁটাও লাভ কৰে। তেওঁৰ সংগীতৰ জৰিয়তে এতিয়ালৈ ছটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, লগতে বহু ফিল্মফেয়াৰ বঁটাও তেওঁ অৰ্জন কৰিছে।

এ আৰ ৰহমানে সংগীত পৰিচালনা কৰা তাল ছবিখনে 25 বছৰ বয়সত ভৰি দিওঁতে অনিল কাপুৰে এটা সাক্ষাৎকাৰত কৈছিলে, ছবিখনৰ মোৰ অন্যতম প্ৰিয় গীত হ'ল ৰামতা যোগী, কিন্তু এই গীতটিক বিশেষ কৰি তুলিছিল ইয়াৰ আঁৰৰ কাহিনীয়েহে। প্ৰথমে ফাৰা খানে গীতটিৰ নৃত্য পৰিচালনা কৰাৰ কথা আছিল, কিন্তু তেওঁ শেষ মুহূৰ্তত ছবিখনৰ পৰা আঁতৰি আহে। ফিল্মিস্থানত দৃশ্যগ্ৰহণৰ মাত্ৰ এৰাতিৰ আগত কিংবদন্তী নৃত্য পৰিচালক সৰোজ খান আহি উপস্থিত হয় আৰু এজন উৎসাহী অভিনেতা হিচাপে মই গীতটিত অভিনয় কৰিলো একেবাৰে আখৰা নকৰাকৈ। অসাধাৰণ নৃত্যশিল্পী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে কাম কৰাটোৱেই এক ৰোমাঞ্চকৰ বিষয়। ৰামতা যোগী মোৰ সদায় প্ৰিয় গীত হৈ ৰ'ব।

মণিৰত্নমৰ ছবিৰ আলোচনা এ আৰ ৰহমানৰ সংগীতৰ অবিহনে অসম্পূৰ্ণ। মাষ্টাৰ ফিল্ম মেকাৰ মণিৰত্নমৰ গুৰু ছবিত এ আৰ ৰহমানে আচৰিতভাৱে পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ এক বৰ্ণিল মিশ্ৰণ কৰে। চুফীৰ সুৰেৰে সুৰ কৰা তেৰে বিনা গীতটি দৰ্শকৰ মনত আজিও সজীৱ হৈ আছে।

পাৰম্পৰিক ভাৰতীয় শাস্ত্ৰীয় সংগীত, কাৰ্ণাটিক সংগীত, চুফী সংগীতৰ সৈতে আধুনিক পপ আৰু বৈদ্যুতিক সংগীতৰ সুন্দৰ মিশ্ৰণ এ আৰ ৰহমানৰ সংগীতৰ মূল বিশেষত্ব। নিজৰ সুৰেৰে যাদু দেখুওৱা এ আৰ ৰহমানে জিলিকাই ৰাখক ভাৰতক বিশ্ব দৰবাৰত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো এ আৰ ৰহমানৰ পৰিচালনাত মোৰ প্ৰিয় এটি গীত।

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। সময় এতিয়া নিশা 10 বাজি গৈছে। আৰম্ভ কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব হেম হাজৰিকাৰ সেতাৰ বাদন, ৰাগ মালকুশ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত। এতিয়া নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান সূচীৰ। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 12 তাৰিখ, 1948 শকাব্দৰ 6 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 27 তাৰিখ। এতিয়া সময় পুৱা 5:43 গৈছে। সম শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপ যোগেৰেও শুনিবলৈ পাব।